0: পৰফাই টক্সিকি চকপেন দেলহি পেন কে পচাটাক হিন্দি লামপেন বেরটা আরচিলাংচি পৰফাই টক্সিরা মিনিট পকে চকপেন ইংলিশ লামপেন বেরটা আরচিলাংচি পৰফাই টক্সিরা মিনিট কেপ কে চকপেন জুটাং আরচি লাবং সজামেক আং দেংলং স্যার দিলীপ কেথার লাপেন হুটবাং স্যামসং টুই আতমাং বং জিহুচি পদলামচে নাহলিতম আরচিলাংচি
1: उपस्थित थे। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने कहा है कि नवाचार वैश्विक साझेदारी और अंतरराष्ट्रीय बाजारों तक बढ़ती
0: पोरफाई ट्रक्सरा मिनिट प्लिकेप के चौक पेन लुन चिटो हर जुलोंग जी पोरफाई नर कैप के चौक पेन समाचार प्रभात मत हिंदी लाम पेन पीरटा पोरफाई नर कैप रामिनी क्रेपो के चौक पेन मॉर्निंग न्यूज इन इंग्लिश मत इंग्लिश लाम पेन पीरटा नाली तुम मर जुलोंग जी পৰফাই নেৰ কেপ ৰামিনী থং কেপ কে চকপেন কাৰ্বি লিৰ মিয়েলন আৰ্জি ক্লংজি পৰফাই চিৰ কেপ কে চকপেন লংৰি লং পাৰ বিৰটা আছামিজ লামপেন গুৱাহাটী পেন পচাটাক নাঙলি থম আৰ্জি লংজি পৰফাই চিৰ কেপ ৰামিনী ক্ৰেপ ফক চকপেন হিন্দী লামাৰ জানালোন আৰ্জি লংজি পৰফাই চিৰ কেপ ৰামিনী প্লিকেৰ ফক চকপেন ইংলিছ আলোন আৰ্জি লংজি পৰফাই কেপ ৰামিনী ক্ৰেপ ফক চকপেন লামজিৰ আৰ্জি লংজি পিনি লামাংস আজামিক আং দেঙলং লাখে স্যার হেমচন্দ্র পানকে থান পন মরি তুম আওয়ারা দূর লবং সব থাক নাংলি তুম আর্জি লংচি লাপেন পুথত মনিকা টিসু পিপেন সাইন্টিফিক রেয়ারিং অফ পিক মাতে বিজ্ঞান বেনাজা কসং শিলং হং পাংরিং লবং সব লামচের নাংলি তুম আর্জি লংচি পরফাই ক্যাবরা মিনিট থং ক্যাবকে চকপেন আসাবিস লামার জানালুন পরফাই কৃষিকে চক্র উপলব্ধ থাকতে নাহলে তো নিঙার লালাম থে মেরি ভাট লাবাংস আলাম জে রালং আর্জিনা তরণ পিপেন কে থান পন আর্জলং জি লাপেন পরফাই কৃষি লাবাংস জামে গাং দেঙ্গলং সর লো সেং টং নাহলে তো আর্জি গ্রং জি সুদেহ ঘুরিয়া পর পরফাই চক্রা মেরি ফ প্লেং হিটাও টাকলো লাসে দেলহি পেন কে পচতাক ইংলিশ নাম পেন পেটা নালিতম আরজি লংপো
1: রাধাকৃষ্ণন আর প্রধানমন্ত্রী নরেন্দ্র মোদি নে ঘটনা পর শোক ব্যক্ত কিয়া হ্যায় প্রধানমন্ত্রী নে প্রত্যেক মৃতক কে নিকটতম পরিজন কো 2 2 লাখ রুপে আর ঘায়লো কো 50 50 হাজার রুপে কি অনুগ্রহ রাশি দেনে কি ঘোষণা কি হ্যায় ওই কেন্দ্রীয় ইস্পাত মন্ত্রী এইচ ডি কুমার স্বামী আর নাগর বিমানন মন্ত্রী রামমোহন নাইডু নে কাল রাত দুর্ঘটনা স্থল কা দৌরা কিয়া श्री कुमार स्वामी ने मृतकों के परिजनों के लिए 25 लाख और घायलों को 10 लाख रुपए की सहायता राशि तथा बच्चों को निःशुल्क शिक्षा देने की घोषणा की है। ईरान और इजराइल ने एक दूसरे पर हमले रोकने की घोषणा की है। यह फैसला अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप की तत्काल युद्ध विराम की अपील के बाद लिया गया है। हालांकि दोनों देशों ने चेतावनी दी है कि किसी भी नए हमले का कड़ा जवाब दिया जाएगा। इस बीच राष्ट्रपति ट्रंप ने कहा है कि दोनों पक्ष संघर्ष विराम चाहते हैं और शांति वार्ता जारी है। वहीं ईरान के राष्ट्रपति मसूद पेजेश्कियन ने कहा है कि उनका देश कूटनीति

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়া বিতং বাতৰি। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব এম চি বি জৰ্জ, ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতত থকা বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ, ইউৰোপীয় দেশ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰত অগ্ৰগতি, উৎপাদনৰ ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ বাবে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আৰু

ভোজৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জিআই টেক লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জিআই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচী, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। 1958 চনৰ 17 জানুৱাৰীত নলবাৰীৰ হাতীকুছিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়। ৰাজ্যৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত তেওঁ 2001-2003 চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নিৰ্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে 2025 চনত গুৰুজী আদ্যশৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণতো অৱদান আগবঢ়ায়।

0: গ্ৰাম্যমান থিয়েটাৰত মঞ্চসজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্ৰ মন্থন, টাইটানিক, ডাইনছৰ, ছুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। 100খনতকৈও অধিক ছবিত কলা নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষাৰ্থীয়ে ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰথিতযশা শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ বাবে ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল এন এছ এছ পিৰ জৰিয়তে আবেদনৰ আহান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী, অন্যান্য পিছপৰা শ্ৰেণীৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী, আৰু এই একেই শ্ৰেণীৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী প্ৰদান কৰা হ'ব। আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা অনুসূচিত জাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক 26 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মান্ধানাই 39 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰেয়াংকা পাটিলে 4টা আৰু ৰাধা যাদৱে 3টা উইকেট দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় নতুন মন্ত্রীসভার দপ্তর বিতরণক লৈ কালি করা ঘোষণা, শিল্পী জুবিন গার্গৰ মৃত্যু গোচৰৰ বিচার প্রক্রিয়ার আরম্ভণি, রাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্রাদুর্ভাব, মীন নিগমৰ নিযুক্তি কেলেঙ্কারীক লৈ CID তৎপরতা আদিকে ধৰি কেইবাটাও বাতৰি আজি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো প্ৰায়কেইখন কাকতেই আজি প্ৰাধান্য দিছে। বাতৰিটো আমাৰ অসম কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগ বিভাগ নিজৰ লগত ৰাখি নিজা সমীকৰণেৰে 12 মন্ত্ৰীক 36টা দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আৰু অসমীয়া খবৰ কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগসহ বিতৰণ নকৰা দপ্তৰৰ দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, 16 মন্ত্ৰীৰ কান্ধত একাধিক বিভাগৰ দায়িত্ব শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আসাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম পৰ্টফলিঅ'জ এলোকেটেড টু 12 নিউলি ইণ্ডাক্টেড মিনিষ্টাৰ্ছ। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিনিধিৰ আজি মুকলি ব্লু ভেলী ক্লাষ্টাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিৰ দ্য চেণ্টিনেল কাকতৰ শীৰ্ষক ইউ টিম ভিজিটছ ছেমিকণ্ডাক্টৰ প্লাণ্ট হেজ ফাৰ্ষ্ট হেণ্ড ইনচাইটছ। গ্ৰীষ্মৰ আগমনৰ লগে লগে বাহকজনিত ৰোগে লোৱা ভয়ংকৰ ৰূপ আৰু ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ সংহাৰক লৈ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মীন নিগমৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত এটা বাতৰি দৈনিক জনভূমি কাকতে, মীন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চমন জাৰি বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত CID মৰিগাঁৱত চাঞ্চল্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমবাসীক গৌৰৱান্বিত কৰি বিজুৱান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক কালি ৰাষ্ট্ৰপতি ভৱনত শৌৰ্য চক্ৰৰে সন্মানিত কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে

0: পৃষ্ঠাত স্থান দিছে। ফাষ্টট্ৰেক আদালতত কালি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ এটা বাতৰি দৈনিক অসম কাকতত আজিৰ শীৰ্ষক ফাষ্টট্ৰেক আদালতত জুবিন হত্যাৰ বিচাৰ আৰম্ভ, চাৰিজনৰ সাক্ষ্যদান। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো চাৰি অভিযুক্তৰ জামিন আবেদন নাকচ, সাক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰ আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলি ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, জিআইটেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: হল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। অ' লাভলি, ৱেল ডান, বিজনেছ লোন এপ্ৰুভড। এতিয়া ষ্টুডিঅ' ডাঙৰ হ'ব, নতুন কেমেৰা, নতুন লাইটছ, একে সময়তে নতুন কাৰ এখনো লৈ লোৱা, সেইটো লোনেৰে নহয়, লোন লৈ লোৱা কামটোতহে খটুৱা। সময়মতে EMI দি থাকক, ক্ৰেডিট স্ক'ৰ বঢ়াওক, ভৱিষ্যতে লোন সহজে লাভ কৰক। কাৰ্ণলৈ যদি মোৰ ফটোকে লৈ লোৱা, তুমি গুণ।
1: RBI কয়
0: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম আৰু ইউৰোপৰ অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লয়। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি দেশজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰ জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে বৰপেটাত উপস্থিত হয়। তেওঁ আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ বান পৰিস্থিতিৰ আগতীয়া ব্যৱস্থাসমূহো পৰ্যালোচনা কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: কাৰ্বি আংডেং এবং মিডিয়াম ৱেভেলং মিটাৰ্ছ পাৰুপ চিৰা ক্ৰি চিৰা তক বৰফৌ কিলোহাৰ চলং ফাৰুথ্ৰক চিৰা ইংকৰা চিৰ কেব লাপেন এফ এম এলং কে ফাৰৈ চিৰা ই চিৰা তক বৰথ্ৰক মেগাৰ্ছ ধনমাৰলি আদুনথু আংডেং নাম ইগলনাং আদুনথু আংডেং লামজিৰ আৰ্জিগলংফ লামজিৰ কেটক সুৰেশ তিমুং।

0: मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: जन-जन का रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: ভিছালো নহয় তা সকলো সুকলমে হৈ যায়।
4: কালি তাৰ বেংক একাউণ্টত 15,000 টকাৰ ফ্ৰড হল, জানানে?
3: পিছে তাৰটো কোনো টেনচনে নাই চোৱা না।
5: টেনচন কিয়? মোৰ একো ভুল নাছিল, তথাপি ফ্ৰড হলত মই ততালিকে বেংকক জনাই দিলোঁ। RBI কয় যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই চলনাপূৰ্বক পইচা উলিয়ায় তেন্তে যিমান সোনকালে সম্ভৱ বেংকক জনাব। 3 দিনৰ ভিতৰত জনালে একো লোকচান নহয়, যিমানে দেৰি কৰিব সিমানেই বেছি লোকচান হ'ব। আপোনাৰ বেংক একাউণ্টৰ পিন, পাছৱৰ্ড আৰু OTP কাকো নজনাব। RBI কয় জানি লওক, সতৰ্ক হওক।
6: Lucky Akashwani Dipu. Joy make kiwang lucky FM pen along pen megahertz parisi retok boras recap. La penan parta news on air app along penta ng litum joy make doan tar julong igji. Adun tu lamji re joy make ang deng along pen. Hor la pen. Karbi aham panga putak. Philip taro pen lamji gitan arjuiksena.
7: Hor la pen karbi aham pang. ইলিতুম কার্বিয়াতুম কে ক্রয় লাপেন গাছনি দাম আত্মেঙ্গে লাপু হেল হর লাকে হেমফুয়ার নাম লাপেন হরবংার নাম সি কার্বিয়া খায় ফান পিনচং পিল হর কার্বি নিম রকম আসাই কে ক্লেম আলং তা নাং বেগজি লাকে ইলিতুম আজুতাং বন্তা হর কিজুন পেন হামফাং আফান কানহক তা ঠেডুং লাপেন কাটিকুক আসন তা দো লাসি ইলিতুম চিনি পেমে নাংজি হর কিজুন নতং তে তোমা ভান আলি কপিমা লাপেন কানা।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই
1: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBI-ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU Summit, co-chaired by Honorable Prime Minister Shri Narendra Modi, President Antonio Costa and President Ursula von der Leyen, marked a historic milestone in this relations. The successful completion of negotiation for India-EU Free Trade
2: Agreement has opened a new chapter in economic cooperation between two world's largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে।

0: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
1: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
3: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि

0: ये जो भारत सरकार के इनिशिएटिव्स है, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे. सो आई नीड योर सपोर्ट एंड आई नीड योर हेल्प टू टेक दिस इंफॉर्मेशन टू द लास्ट मैन आउट देयर हु इज प्रोड्यूसिंग समथिंग एंड वुड वॉन्ट टू मूव फ्रॉम द लोकल टू द ग्लोबल स्टेज.
1: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ্ট স্মকচিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তকেশনে জানিবলৈ দিয়ে। এ টি এম এৰ সাহায্য পুঁজিৰে ৰূপায়িত ইনৰুট প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 1,79,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 2,07,248 গৰাকী কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীঘাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানী উচমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালি মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ SSS হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপূজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, বাৰপূজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়নখণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মা মুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হয়।

0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: লাকি আকাশবাণী ডিফু জাইমেকে বাংলাকে এফ এম বেন আলংপেন মেঘহর্স ভারুই সিরতক বরাসের কেপ লাপেনান পার্টা নিউজ অন এয়ার এপ আলংপেন তা নাংলিতুম জাইমেক দোয়ান তার জুলং ইকজি আদুন্থু কার্বি ডেট লং রিচিং হন আলুন আংডেং আলংপেন কেচেং সি বকলিয়া কেসেস আতুংপেন কিলুন আলুন আর্জুইক সেনাং আলুন আলাম থি কার্ডম কার্ডম কিথিয়ামান